0: 9107-2513।
1: অঁ দিয়কচোন ফোন নাম্বাৰটো কি ক'লে 9101-77-2513।
2: টাটা ষ্টীল আছিয়ানাত উপলব্ধ লোহাৰৰ ৰডহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰড। প্ৰয়োজনৰ বাবে যোগাযোগ কৰক 9101-77-2513 নম্বৰত। নগৰ এলফিনষ্টন চাৰিআলিৰ দক্ষিণপাট বাছ আস্থানৰ সমীপত।
3: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
2: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
3: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
2: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
4: অকুলাছ আই হস্পিটেল।
2: খুটিকটীয়া হৈমৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-67-8383।
3: পুনৰ কৈছো 6000-67-8383।
2: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকুলাছ আই হস্পিটেলত।
5: এফ এম বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে একে সময়তে অনুষ্ঠান শুনি আছে নিউজ অন AIR এপত আৰু www.akashbani.gov.in ৱেবছাইটযোগে। নিবেদন কৰিছো হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুলহৰী। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছো মুনিমজী বোলছবিত কিশোৰ কুমাৰে কণ্ঠদান কৰা এই গীতটি।

0: শ্ৰোতাই ইমান পৰে আজিৰ সুলহৰি অনুষ্ঠানত কিশোৰ কুমাৰৰ কণ্ঠত হিন্দী বোলছবি গীত শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
1: হেল্ল,
2: ৰাজেশ ডাঙৰীয়া, পুলিচ থানাৰ পৰা কৈছো।
1: আকৌ
2: আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে। অন্য এটা কথালৈ যাওক, অকলে আপোনাৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে। কেছ দীঘল হ'ব।
3: 10 লাখ দিয়ক, বাচি যাব।
1: স্যার, ইমান কত পাম?
3: এটা লিংক পঠিয়াইছো, এতিয়া প্রসেসিংৰ বাবে 2 লাখ দিয়ক, বাকিখিনি পিছত।
1: স্যার, 2 লাখ
4: কি হল দেউতা?
1: মাজনী এখেতে কৈছে যে মোৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে।
2: আরে,
1: কাটি দিলে?
4: ভয় নাখাব দেউতা, ডিজিটেল এরেস্ট বুলি একো নাই, এবোৰ হৈছে প্ৰবঞ্চনা।
1: প্ৰবঞ্চনা?
4: পুলিচ, বেংক, RBI ইত্যাদিৰ নাম লৈ আহিব পৰা সাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ কলৰ পৰা সাৱধানে থাকিব। তেওঁলোকলৈ কোনো পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব। যদিহে টেঙৰ আমি নেদেখুওৱা,
1: তেন্তে পইচা হেৰুৱাবা।
5: RBI কয়,
6: জানি লওক, সতৰ্ক হৈ ৰওক।

এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। এই 21 দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। চাহ শ্ৰমিক ভূমি অধিকাৰ আইনৰ অধীনত ৰাজ্যৰ 206খন চাহ বাগিচালৈ প্ৰথম পৰ্যায়ত 28,831খন ভূমিপট্টা বিতৰণ কৰা হৈছে বুলি মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বিধানসভাত প্ৰকাশ কৰে। ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম বিধানসভাত মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ ৰাওনা হৈছে। ধেমাজি জিলাত হোৱা শেহতীয়া বান আৰু গৰাখহনীয়াৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি আজি জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। আজাৰা আৰক্ষীয়ে আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলৰ পৰা প্ৰায় 700 কিলোগ্ৰাম মাদক দ্ৰব্য জব্দ কৰাৰ লগতে 4জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত 5 বাৰৰ চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি নৰৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ শ্ৰোতা

0: প্ৰীতি সম্ভাষণ জ্ঞাপন কৰি আৰম্ভ কৰিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান সাহিত্য সুবাস। সাহিত্য সুবাসত আজি লৈ আহিছোঁ গল্প আৰু কবিতাৰ সমাহাৰ। প্ৰথমতেই আৰম্ভ কৰিছোঁ এটি গল্প পাঠেৰে। গল্পৰ শিৰোনাম সহবাস, গল্পকাৰ শৰ্মিষ্ঠা প্ৰীতম। শৰ্মিষ্ঠা প্ৰীতম সাম্প্ৰতিক সময়ৰ অসমীয়া সাহিত্যৰ এক শক্তিশালী কণ্ঠস্বৰ। আত্মকথা, ৰং, বলুকাত বিয়লি বেলা, পৰাণ নিগৰে, নীল সাগৰৰ শংখধ্বনিকে আদি কৰি ভালেমান গ্ৰন্থৰ ৰচয়িতা শৰ্মিষ্ঠা প্ৰীতমৰ ভালেমান গ্ৰন্থ ইংৰাজী আৰু অন্যান্য ভাষালৈ অনুবাদ হৈছে। 2012 বৰ্ষৰ মুনীন বৰকটকী বঁটাৰে সন্মানিত শৰ্মিষ্ঠা প্ৰীতমৰ গল্প সহবাস এইবাৰৰ সাহিত্য সুবাসত পাঠৰ বাবে নিৰ্বাচন কৰা হৈছে।
1: কথাটো প্ৰথমে কোনে কৈছিল কাৰো মনত নাই। হয়তো চুবুৰীৰ যামিনী বৰ্মাই, নহ'লে গধূলি গধূলি ৰাস্তাৰ সিপাৰে চিঙৰা আৰু ঘুগুনি বেচা ৰামজীয়ে। কি ঠিক, সেই ঘৰটোৱে কিজানি নিজেই নিজৰ এই আজব গুজব বতাহত এৰি দিছিল। ঘৰটো পুৰণি, ঘৰটোলৈ অহা মানুহবোৰহে নতুন, নতুন মানে চুবুৰীয়াৰ বাবে। ঘৰটোৰ গৰাকীজন ঢুকুৱা বহু বছৰ হ'ল, তেওঁৰ পত্নী কন্যা বহু দিন ধৰি বাহিৰতে আছিল, ইয়ালৈ অহা 4 মাহমানহে হৈছে। ঘৰটোৰ বহল চোতালখনৰ কাষতে থকা আমলখি গছজোপাৰ পাতবোৰ বতাহত নাচি থাকিলে এনে লাগে যেন কোনোবাই ফুচফুচাই কথা পাতি আছে। ঘৰটোত হেনো দুজনী ছোৱালী থাকে, চবেই পিছে এজনীকহে দেখা পায়। তেন্তে সিজনী কি ভূত নেকি, কোনেও যে দেখা নাপায়। ৰাতিপুৱা বাৰাণ্ডাত বহি ছবি আঁকি থাকে তাই। ছবি মানে মানুহৰ চকু, মুখ বা শৰীৰ নহয়, পৰ্বত পাহাৰৰো নহয়। তাই বৰষুণৰ গোন্ধ আঁকে, অপৰাহ্নৰ শব্দ আঁকে, তাই আঁকে অপেক্ষাৰ অনিশ্চিত আয়ুস। এইবোৰনো কিহৰ ছবি অ আইজনী, যামিনীয়ে সুধিছিল। আজিৰ আকাশখনৰ বিমৰ্ষ মনৰ ছবি। বিমৰ্ষ মানে মন বেয়া লগা, আকাশৰো মন বেয়া লাগেনে, এইবুলি ঢেকঢেকাই হাঁহি দিছিল যামিনীয়ে। তাই একো কোৱা নাছিল, কবৰ মন আছিল। মানুহে বৰষুণ দেখে, আকাশে কন্দা নেদেখে। তাইৰ মানে হৰ্ষিতাৰ বয়স খুব সম্ভৱ 29। মুখৰ ৰংটো একেবাৰে অনুজ্জ্বল বুলি ক'ব নোৱাৰি যদিও তাইৰ চকুৰ চৌপাশত কিন্তু উজ্জ্বলতা নাই। অলপ খুটিয়াই চালেই তাত অনিদ্ৰাৰ চিন স্পষ্টকৈ দেখা পোৱা যায়। তাৰ পিছতো তাত এখন সমাহিত নদীৰ প্ৰশান্তি বিৰাজমান। অৱশ্যে উপৰিভাগ লক্ষ্য কৰিয়েই নদী এখনৰ ভিতৰভাগৰ সোঁতৰ প্ৰাবল্যৰ উমান পোৱা নাযায়। দুমহলীয়া ঘৰটোৰ ওপৰৰ কোঠা এটাত ৰূপালী থাকে, হৰ্ষিতাৰ মাক। তেওঁৰ চুলিখিনিও ক্ৰমে ৰূপালী হৈ আহিছে। স্মৃতিয়ে আজিকালি তেওঁক লগ এৰা দিবলৈ ধৰিছে। কেতিয়াবা হৰ্ষিতাক তেওঁ চিনি পায়, কেতিয়াবা নাপায়। কিন্তু এটা কথা সুধিবলৈ তেওঁ কেতিয়াও নাপাহৰে। সদায় গধূলি তললৈ নামি আহি সোধে,
2: তাই ক'ত?
1: ঘৰতে আছে।
2: আজিও খঙত আছে নেকি?
1: হয়তো।
2: কিবা খালেনে?
1: খাব অলপ পিছত। ৰূপালীয়ে দীৰ্ঘশ্বাস এৰে। তেওঁ যেন বহু যুগৰ আগৰ চিনাকি কাৰোবাক মনত পেলাব খোজে। যামিনীয়ে কেতিয়াও তাত আন এজনী ছোৱালীক দেখা নাই, তথাপি ৰূপালীৰ দৰে তেওঁ তাইৰ অস্তিত্বক মানি লয়। ৰাতি ৰাতি ঘৰটো কিবা বেলেগ হৈ পৰে। কেতিয়াবা আইনা ভগাৰ শব্দ ভাঁহি আহে, কেতিয়াবা হাঁহিৰ, কেতিয়াবা কান্দোনৰ। কেতিয়াবা আকৌ ফালি চিৰাচিৰ কৰা কাগজৰ টুকুৰা কিছুমান উৰি আহে। ৰাতি সৰু পানী চুবলৈ পিছফালে গ'লে যামিনীয়ে প্ৰায়ে সৰ্ষিতাহঁতৰ ঘৰৰ কোঠা এটাৰ লাইট জ্বলি থকা দেখা পায়। এদিন খিৰিকীৰ পৰ্দাত দুটা ছায়াবয়বো দেখা পাইছিল, দুজনী ছোৱালী, এজনীয়ে হাতমূৰ জোকাৰি তৰ্ক কৰি থকা যেন দেখা গৈছিল। কালি কিবা কাজিয়া হৈছিল নেকি? পিছদিনা যামিনীয়ে সুধিলে। সৰ্ষিতা অকণো আচৰিত নহ'ল। তাই মাত্ৰ সুধিলে, শুনিছিল নেকি? নাই, দেখিছিলোহে। কি? দুজনী ছোৱালী। কিছুপৰ নীৰৱে থাকি সৰ্ষিতাই ক'লে, চকুৰে দেখা চব কথা সঁচা নহয় বৰমা, আৰু চব সঁচা চকুৰে দেখা পোৱা নাযায়। তাইৰ নামটো কোনেও নাজানে, সৰ্ষিতাইও। কিন্তু কেতিয়াবা সৰ্ষিতাই হঠাতে তাইক নিখিতা বুলি মাত দিয়ে। সেই নামটো প্ৰথম শুনিছিল জ্যোতিষমানে। জ্যোতিষমানে মহাবিদ্যালয়ত দৰ্শন পঢ়ায়। তাৰ বিশেষ বিষয় ভাৰতীয় দৰ্শন, উপনিষদ, শৈৱতন্ত্ৰ, বৌদ্ধ শূন্যবাদ। মানুহৰ মনৰ তলিৰ অন্ধকাৰ সম্পৰ্কে কিতাপ পঢ়ি পঢ়ি অৱশেষত সি এনে এক ঠাইত ৰ'লগৈ য'ত কোনো কিতাপেই তাক বাট দেখুৱাব নোৱাৰা হ'ল। তাত মানুহে কেৱল মানুহলৈকে চাই থাকিব লাগিব। মানুহক সি ভগা আইনাৰ দৰে ভাবিবলৈহে ভাল পায়। এখন মুখ অনেক প্ৰতিফলন। এখন আৰ্ট এক্সিবিশ্যনত লগ পাইছিল সি সৰ্ষিতাক। তন্ময় হৈ ৰৈ আছিল তাইৰ এখন ছবিৰ সন্মুখত। এখন নদী, ইপাৰে পোহৰ, সিপাৰে পানী, মাজত এখন নৌকা। পানীখিনিৰ ৰং পানীৰ দৰে নহয়, অদ্ভুত কিবা এটা।
3: এয়া কি?
1: জ্যোতিষমানে সুধিছিল। হয়তো মোৰ ভিতৰেৰে বৈ থকা মই, লাহেকৈ কৈছিল সৰ্ষিতাই। সেইদিনাৰ চিনাকি পৰ্বৰ পিছৰ পৰা জ্যোতিষমান মাজে সময়ে আহি থাকে সৰ্ষিতাহঁতৰ ঘৰলৈ। প্ৰতিবাৰেই তাৰ হাতত তাইৰ বাবে কিতাপ এখন থাকেই। যোৱাবাৰ আনিছিল উইল ডুৰাণ্টৰ ষ্টৰী অৱ ফিলছফি। কামৰ ফাঁকে ফাঁকে সেইখন পঢ়ি শেষ কৰিবলৈ এমাহ লাগিল সৰ্ষিতাক। এইবাৰ আনিছে জে কৃষ্ণমূৰ্তিৰ ফ্ৰীডম ফ্ৰম দি নোন। জ্যোতিষমানে আগবঢ়াই দিয়া কিতাপখন সৰ্ষিতাই আগ্ৰহেৰে হাত পাতি লওঁতেই হঠাৎ ভিতৰৰ পৰা কিবা দলিওৱাৰ দৰে শব্দ শুনা গ'ল।
3: কি হ'ল?
1: তাইৰ খং উঠিছে।
3: কাৰ?
1: যাৰ কথা চবেই কৈ থাকে।
3: কি কাৰণে খং উঠিছে?
1: আজি মই শিশুৰ ছবি এখন আঁকিছিলোঁ, তাই ভাল নাপালে।
3: কিয়?
1: তাই কৈছে পৃথিৱীত এতিয়া কোনো শিশু নাই, ভৱিষ্যতৰ ভোগবাদীবোৰ আছে কেৱল। জ্যোতিষমানে একো নকলে। সি মন কৰিলে সৰ্ষিতাৰ সোঁহাতৰ তলুৱাত অলপ মটীয়া ৰং লাগি আছে। চহৰখনৰ ৰং সলনি হৈ গৈছে। এইখন চহৰৰ মানুহে এতিয়া গল্প নিলিখে, গল্পৰ নিৰ্দেশ লিখে। এইখন চহৰৰ যৌৱনবোৰে এতিয়া যন্ত্ৰৰ পৰা ধাৰ কৰা ভাষাৰে প্ৰেম কৰে। আপোনজনৰ মৃত্যুটো যন্ত্ৰই লিখি দিয়া সুখবাণীৰেহে মানুহে মানুহক সান্ত্বনা দিয়ে। জ্যোতিষমানেও দেখিছিল, তাৰ কলেজৰ ছাত্ৰ এজনে মাকৰ মৃত্যুৰ দিনা এটা দীঘল পোষ্ট দিছিল আৰু তলত লিখা আছিল AI এচিষ্টেড। এজন শিল্পীয়ে এতিয়া দিনে 50খনমান ছবি আঁকে, কিন্তু তেওঁৰ হাতত ৰং নালাগে। তেওঁৰ কোঠাৰ পৰা টাৰ্পেণ্টাইনৰ গোন্ধ নোলায়। আচলতে গোটেই চহৰখনতে এতিয়া কেৱল তাৎক্ষণিক উৎপাদনৰ আহ্লাদ।
3: উহ, কি বিপদ!
1: জ্যোতিষমান অবাক হয়। সৰ্ষিতাই কিন্তু কথাবোৰ তেনেকৈ নাভাবে। তাইৰ মতে যন্ত্ৰ বিপদ নহয়, বিপদ হৈছে মানুহৰ আলস্য, অৱসাদ, অনীহা। যন্ত্ৰ যদি কটাৰী, মানুহেই ব্যৱহাৰকাৰী। সমস্যাটো হয় তেতিয়া যেতিয়া মানুহে নিজৰ হাত কাটি কটাৰীখন গটাই দিয়ে। মানুহক তই এতিয়াও ভাল পাৱ? সৰ্ষিতালৈ নিশিতাৰ প্ৰশ্নবাণ। সেইদিনা জ্যোতিষমানে প্ৰথম তাইৰ মাতটো শুনিছিল, অস্পষ্ট, শুকান, নিৰাৱেগ। অঁ পাওঁ, কিয়? কাৰণ মানুহ অসম্পূৰ্ণ। অসম্পূৰ্ণতা মানেই দুৰ্বলতা। মই যদি কওঁ সম্ভাৱনা, মানুহৰ নিজৰ অনুভূতিবোৰক যন্ত্ৰক লিখিবলৈ দিছে, মানুহৰ হাতৰ ছবিবোৰ যন্ত্ৰই আঁকিছে, নিজৰ চিন্তা স্বপ্ন চব ভাড়ালৈ দিছে যন্ত্ৰক, এইবোৰ মানুহ কি জীয়াই থকাৰ যোগ্য? কোনেও একো নকলে, নীৰৱতাই থলে ঘৰটোক। তাৰ পাছত সেই নীৰৱতা ভংগ কৰি আইনা ভগাৰ থনৰ থনৰ শব্দ। পাঁচদিনা জাবৰৰ দমত পৰি থকা আইনাৰ টুকুৰাবোৰত সূৰ্যৰ পোহৰ পৰি জলমলাই আছিল। সেইবোৰ যেন নিশা আন্ধাৰ ভেদ কৰি বাহিৰ ওলাই অহা অগণিত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাতিপুৱা। দুপৰীয়া বাৰাণ্ডালৈ ওলাই আহোঁতেই হৰ্ষিতাক দেখি যামিনী বৰ্মাই নিজৰ ঘৰৰ চোতালৰ পৰাই চিঞৰি সুধিলে,
4: কালি আকৌ কিবা ভাঙিছিল? অঁ, একো নোকোৱা কিয় তাইক? চব যুদ্ধ শেষ হৈ গ'লে মানুহ কেনেকৈ জীয়াই থাকিব বৰ্মা? কিছুমান যুদ্ধ চলি থাকিবলৈ দিব লাগে।
1: যামিনীয়ে কিবা বুজিলে নে নাই ভাবি থাকিবলৈ হৰ্ষিতাৰ সময় নাছিল। ঘৰুৱা কাম কাজ অতাই মাকক ভাত খাবলৈ দি তাই নিজৰ কোঠালৈ গৈ নতুন কেনভাছ এখন উলিয়াই ললে। আবেলি হঠাতে আকৌ জ্যোতিষমান আহি ওলাল। আজি তাৰ হাতত কিতাপ নাই। আজি সি তাইলৈ আগবঢ়াই দিলে 5000 পুৰণি গানৰ ভাণ্ডাৰ লৈ ফুৰা সাৰেগামা কাৰৱা, লগতে এথোপা সতেজ গোলাপ। হাত পাতি লওঁতেই হৰ্ষিতাৰ আঙুলিৰ মূৰত তেজ বিৰিঙিল। ফুলবোৰটো কেৱল ফুল নহয়, সেইবোৰ কাইটো। উভতিবৰ পৰত জ্যোতিষমানে সুধু নুসুধুকৈ সুধিলে,
3: তাইক কেতিয়াবা দেখা কৰিব পাৰিম নেকি?
1: পাৰিবা।
3: কেতিয়া?
1: হৰ্ষিতাই হাঁহি হাঁহি ক'লে, যেতিয়াই তুমি নিজৰ ভিতৰৰ জ্যোতিষমানক দেখা কৰিবা। জ্যোতিষমান গ'লগৈ। হৰ্ষিতা সোমাই আহিল নিজৰ দুনিয়ালৈ। মানুহক যন্ত্ৰই পৰাভূত কৰিব নোৱাৰে, কাৰণ যন্ত্ৰই উত্তৰহে জানে, মানুহে প্ৰশ্ন কৰিব জানে। যিদিনাই মানুহে প্ৰশ্ন কৰিবলৈ এৰি দিব, সেইদিনাই মানুহ পৰাজিত হ'ব। ডায়েৰীৰ পৃষ্ঠা এটাত বাক্যকেইটা লিখি হৰ্ষিতাই এবাৰ পঢ়ি চালে। হঠাৎ তাই নিজৰ পিছফালে কাৰোবাৰ উপস্থিতি অনুভৱ কৰিলে। নিশিতা,
4: তই এতিয়াও কেনেকৈ জীয়াই আছ?
1: মানে?
4: তোক পিতাই এৰি গৈছে, মায়ে তোক পাহৰি গৈছে, আজিলৈকে এখন ছবিও তই বেচিব পৰা নাই, তাৰ পিছতো তই মানুহক ভাল পোৱাৰ কথা কও? ভালপোৱা মানুহেই তোক আকৌ ভাঙি পেলাব।
1: মানুহে যদি ভাঙে, মানুহে জোৰাও লগাব, হৰ্ষিতাই ক'লে। নিশিতা মনে মনে থাকিল, বহু দিনৰ মূৰত এয়ে প্ৰথম তাইৰ চকু দুটা সজল হৈ পৰিল। মোৰ বৰ ভাগৰ লাগিছে হৰ্ষিতা, মই একো ধ্বংস কৰিব নিবিচাৰোঁ। মই তোৰ ছবিবোৰ নষ্ট কৰিছিলোঁ যাতে সেইবোৰ আন কোনেও ৰিজেক্ট কৰিব নোৱাৰে, ৰিজেক্ট কৰি তোক দুখ দিব নোৱাৰে। নিশিতালৈ চাই হৰ্ষিতাই ভাবিলে, তাই জুই নহয়, তাই ভস্মীভূত কাঠত লাগি থকা অৱশেষ উত্তাপ। চহৰখনত ছবিৰ এখন ডাঙৰ প্ৰদৰ্শনী আৰম্ভ হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মিত অনেক ছবি ওলমি ৰৈছে কলাবিথিকাৰ দেৱালত। সকলো ছবি নিখুঁত, অপূৰ্ব, অভ্ৰান্ত। দেখি সকলোৰে ভাৱ হৈছে যেন অহা 10-15 বছৰৰ ভিতৰত তেজমঙহৰ শিল্পীৰ কোনো প্ৰয়োজনেই নাথাকিব এই দুনিয়াত। আনকি ইমাজিনেশ্যনৰো কামবোৰ যন্ত্ৰই কৰি দিব। হততে চকুত নপৰা চুক এটাত উকা কেনভাছ এখনৰ সন্মুখত বহি আছিল হৰ্ষিতা। কোনেও নেদেখাকৈ তাইৰ পিছফালে থিয় হৈ আছিল নিশিতা। তাই ফুচফুচাই ক'লে, বাদ দে, নোৱাৰিবি তই। হৰ্ষিতাই চকুযোৰ মুদি দিলে। উকা কেনভাছখনৰ পৰা মাত এটা উঠি আহিল, জীয়াই থাকে মানে মানুহে নিজৰ হাতেৰে ছবি আঁকি থাকিব।
4: মুহূৰ্ততে পিছলৈ ঘূৰি খৰখিতাই নিশিতাক থাপ মাৰি ধৰি

0: কেনভাছখনৰ ফালে টানি আনিলে আৰু লাহে লাহে তাই নিশিতাক এখন ছবিলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিলে। সেইদিনা ৰাতি জ্যোতিষ্মান আহি হৰ্ষিতাক দেখা নাপাই তাইৰ কোঠাটোলৈকে সোমাই গ'ল। সোমাই টেবুলৰ ওপৰত দুখন বিশেষ ধৰণৰ টোকাবহীত তাৰ চকু পৰিল। দিওঁ নিদিওঁকৈ সি তাৰে এখনত হাত দিলে, লাহেকৈ মেলি চালে। সেই পৃষ্ঠাটোত লিখা আছিল, আত্মাই নিজকেই দ্বিখণ্ডিত ৰূপত দেখা পায়। বৃহদাৰণ্যক উপনিষদৰ কোনো অদৃশ্য প্ৰান্তত হয়তো এনে কথাই লিখা আছিল। এইবাৰ জ্যোতিষ্মানে সিখন টোকাবহী মেলি চালে। যি সৃষ্টি কৰে সিয়ে ধ্বংসও কৰে, যি ধ্বংস কৰে সি নতুন সৃষ্টিৰ বাবে ঠাই উলিয়াই লয়। মানুহে তাকে বেলেগ বেলেগ নাম দিয়ে। জ্যোতিষ্মান ৰৈ গ'ল। দুয়োখন টোকাবহীতে একেই হাতৰ আখৰ, কিন্তু লিখোঁতাৰ নাম বেলেগ বেলেগ, যেন একেখন মুখৰ দুটা প্ৰতিফলন। হৰ্ষিতাৰ ছবিখনৰ কথা মনত পৰি গ'ল জ্যোতিষ্মানৰ। কলা বিথিকাত হৰ্ষিতাই অঁকা ছবিখন বহুজনে ভাল পাইছিল। কেইবাজনো সমালোচকে প্ৰশংসাৰে বুৰাই পেলালে তাইক। ছবিখনত এক নাৰী মূৰ্তি, আধা অংশ যেন সৰস্বতী, আধা কালীৰ, এহাতে বীণা, এহাতে খৰ্গ, এটা চকুত কাৰুণ্য, আনটোত ক্ৰোধ, ভৰিৰ তলত ভগা চাৰ্কিট বোৰ্ড, তাৰ পৰা গজি উঠিছে এডৰা সেউজীয়া গছপুলি। বহু দিন লৈ ফুৰা প্ৰশ্ন এটাৰ উত্তৰ বিচাৰি পোৱাৰ পৰিতৃপ্তিৰে উজলি উঠিল জ্যোতিষ্মানৰ মুখমণ্ডল। অতৰ্কিতে ধীৰ খোজেৰে কোঠালৈ সোমাই আহিল হৰ্ষিতা। পিছফালৰ পৰাই জ্যোতিষ্মানক তাই সাৱটি ধৰি ক'লে, এতিয়া আৰু কোনো আইনা ভঙাৰ শব্দ নুশুনিবা, এতিয়া কেৱল ছবি আঁকিম।
1: ইমান পৰে শ্ৰোতাসকলে শৰ্মিষ্ঠা প্ৰীতমৰ গল্প সহবাস শুনিলে। গল্পটি পাঠ কৰিলে আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিনিধি হিৰণ্যপ্ৰভা দিহিঙীয়াই। সাহিত্য সুবাসত এইবাৰ আমি আগবাঢ়িছোঁ কবিতাৰ ফালে। সুসাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে কৈছিল যে মানুহ যলৈকে নাযাওক কিয় এদিন আকৌ ঘূৰি কবিতাৰ বুকুলৈকে আহে। মানুহ মাত্ৰেই কবিতা প্ৰিয়, সেয়েহে কবিসকল কিজানি পৃথিৱীৰ আটাইতকৈ সংবেদনশীল ব্যক্তি। যদিও আমাৰ শ্ৰোতাসকল

0: আৰু উত্তৰ ঔপনিৱেশিক সমালোচনা। তেওঁৰ প্ৰথম কবিতা সংকলন মাৰাংবুৰু আমাৰ পিতাৰ বাবে 2012 বৰ্ষত তেওঁ সাহিত্য একাডেমীৰ সন্মানীয় যুৱ পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ সমান্তৰালভাৱে তেওঁ একেখন কিতাপৰ বাবে মুনীন বৰকটকী বঁটাৰেও সন্মানিত হৈছিল। আমাৰ এই সৌভাগ্য। বৰ্তমান নগাঁৱত কৰ্মৰত ডক্টৰ তাঁতি আজি আমাৰ সৈতে আমাৰ ষ্টুডিঅ'ত আছে। মই আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: প্ৰথমে বিশেষ কথা নাপাতি আপোনাৰ পৰা আপোনাৰ এটা কবিতা শুনিব বিচাৰিছোঁ।
1: কবিতাটোৰ শিৰোনাম মৃতক আৰু জীৱিতৰ নৈ। মই আৰু মোৰ সন্তান দুয়ো জীয়াই থকাৰ প্ৰতিটো মুহূৰ্ততে মোৰ অভ্যন্তৰলৈ আগমন ঘটে মগজুৰ হীৰাই হীৰাই নিৰ্দিদ্ধাই বৈ যাব খোজে এখন নৈৰ, সেই নৈ মৃতক আৰু জীৱিতৰ নৈ। অসুখী শৰীৰৰ সমস্ত যন্ত্ৰণা আৰু অপমানৰ মুহূৰ্তবোৰত কোলাহলময় স্মৃতি আৰু নৈ শব্দ প্ৰায় বিশ্বাসঘাতকতাৰ দিনবোৰত মোক যে জীয়াই ৰাখে এই নৈখনে, মৃতক আৰু জীৱিতৰ নৈ। স্বপ্ন আৰু দিঠকৰ ধূলিময় মাজমজিয়াত মই উন্মুখ হৈ ৰওঁ মৃতক আৰু জীৱিতৰ নৈখনৰ মাজৰ নাতি দীঘল সাঁকোখনত ৰৈ। শুনি থাকোঁ জীৱিত আৰু মৃতকসকলৰ গোপন ক্ৰন্দনময় ব্যথা। স্পষ্টভাৱে দেখা পাওঁ জীৱিত আৰু মৃতকসকলৰ মুখাবোৰ আৰু মুখাবোৰৰ আঁৰৰ শেতা হালধীয়া খোলা চকুবোৰ। কিবা এটা বিচাৰি সাঁকোৰ পৰা নামি পানীত ভৰি থওঁ। মৃতক আৰু জীৱিতৰ নৈখনৰ শতিকা শীতল পানীত চলাবলৈ মোৰ যে নিজাকৈ এখন নাও নাই। আশে পাশে পৰি থকা শিলবোৰ বুটলিবলৈ গৈ দেখোঁ নৈ আৰু নৈৰ পানী জীৱিত আৰু মৃত নাৰী পুৰুষসকলৰ কেচেমা কেচেম তেজেৰে পূৰ্ণ। তাতেই মূৰ্চ্ছা যাওঁ আৰু নিৰুপায় হৈ দিবা স্বপ্নত বুৰ গৈ গৈ থাকোঁ। মই আৰু মোৰ সন্তান কেতিয়াবা জীৱিত কেতিয়াবা মৃত, তথাপি মোক আৰু মোৰ সন্তানক যে জীয়াই ৰাখে এই নৈখনেই, মৃতক আৰু জীৱিতৰ নৈখনে।
0: ধন্যবাদ। আচলতে কবিতা এনেকুৱা এটা হয়তো শিল্প যাৰ উৎস কি, যাৰ সৃষ্টিৰ আঁৰত কি আছে, সি কিমান নৈব্যক্তিক বা কিমান ৰাজহুৱা তাক প্ৰশ্ন কৰাটো আচলতে কিছু জটিল কাম। সেইকাৰণে কবিতাটোৰ বিষয়ে একো নুসুধোঁ। কিন্তু আপোনাৰ দুইখন কবিতা পুথিৰ শিৰোনাম দুটা বৰ আকৰ্ষণীয়। মাৰাংবুৰু আমাৰ পিতা আপোনাৰ প্ৰথম কবিতা সংকলন, আৰু দ্বিতীয় কবিতা সংকলনত কবিতা সম্পৰ্কে আপোনাৰ যিটো লক্ষ্য সেই লক্ষ্য খুব স্পষ্ট, উত্তৰ ঔপনিৱেশিক কবিতা। দুইখন কবিতা পুথিৰ শিৰোনাম আৰু লগতে তাত আপুনি সংকলিত কৰা কবিতাসমূহৰ বিষয়ে, তাৰ সৃষ্টিৰ বিষয়ে আমাক অলপ জনাওকচোন।
1: ধন্যবাদ প্ৰশ্নটো সোধাৰ কাৰণে। প্ৰথম কথাটো হৈছে, যেতিয়া প্ৰথম কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ তেতিয়া কিতাপ বা এনেকুৱা উলিয়াম বুলি কেতিয়াও ভবা নাই। কিন্তু পিছলৈ যেতিয়া প্ৰায় বহুখিনি কবিতা লিখা হ'ল, তেতিয়া মই আচলতে কলেজ ইউনিভাৰ্চিটিত ছাত্ৰ হিচাপে আছোঁ, তেতিয়া কবিতাখিনি যেতিয়া গোট খোৱালোঁ একেলগে যেতিয়া কিতাপ আকাৰে কৰিম বুলি ভাবিলোঁ, তেতিয়া মই বম্বেত আছিলোঁ PhD কৰি থকা সময়ত, তেতিয়া এটা কথা মন কৰিলোঁ যে কিতাপৰ যিটো মূল সুৰ সেই সুৰটো কি, যিজন বিশিষ্ট প্ৰকাশকে কিতাপখন প্ৰকাশ কৰিম বুলি কৈছিলে তেওঁ কৈছিলে যে কবিতাখিনি গোটাই লোৱা, গোটাই লৈ পেলাই তাৰ যিটো মূল সুৰ, মূল যিটো মানে ধৰি লওক এটা থিমেটিকেলি চোৱাৰ পিছত তেতিয়া তুমি নামটো নিৰ্বাচন কৰিবা। প্ৰথমতে মই অন্য এটা নাম দিছিলোঁ, এটা কবিতাৰ নামেই দিয়েই, কিন্তু পিছত এই কবিতাখিনিৰ লগত এটা খুব দীঘলীয়া কবিতা আছিলে, সেইটো এটা ইয়াতে এই কিতাপখনৰ শেষৰ পিনে আছে, নাম এনেকৈ দিছিলোঁ। এটা কবিতাই আচলতে শোক আৰু আশাৰ কাব্যলিপি, সোঁৱৰণীৰ সাতোখিলা সেউজীয়া পাত। এই কবিতাটো যেতিয়া প্ৰকাশকে পঢ়িলে তেওঁ ক'লে যে আচলতে তোমাৰ বাকী কবিতাখিনি যিখিনি আছে সেইখিনিৰ লগত এই কবিতাটো তাৰমানে এটা বেলেগ এটা দিশলৈ লৈ গ'ল। গতিকে তাৰ মাজৰ পৰাই তুমি যদি কবিতা নামটো বাছি উলিওৱা তেতিয়া খুব সুবিধা হ'ব। তেনেকৈ বাছোঁতে এটা আছিলে কবিতা, তাৰে পাৰ্ট এটা কবিতাটো ইয়াতে আছে, মানে শোকৰ শীতকালী বুলি 3, তাত এটা লাইন আছিলে যে আমাৰ পিতা মাৰাংবোৰ আমাৰ সৃষ্টিকৰ্তা।

0: এই এই গোটেই যিটো থিমেটিকেলি এই এই কথাটো আচলতে আগতে হোমী তাতেও লিখিছে। তাৰপিছত এই এই এই নামটোৱেই মানে মই ধৰক দিলোঁ, তেতিয়া এটা কথা ওলালে যে শেষত মানে মানে মনৰ যিটো ভিতৰৰ চিন্তা সেইটো আচলতে ধৰক তেতিয়া ধৰিব পৰা নাছিলোঁ কবিতাখিনি লিখি থাকোঁতে। কিন্তু তাৰপিছত যেতিয়া আহি দেখা গ'ল যে আচলতে মানে এই যিটো ঐতিহ্য, আমাৰ ঐতিহ্য বুলি কোৱা যায় বা তাৰ লগতে যিবিলাক উপৰি পুৰুষ আছিলে, ক'ৰ পৰা আহিলোঁ, কি হ'ল, শিপাটো মানে শিপা, সেই শিপাটো ক'ৰবাত নহয় ক'ৰবাত, ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ থাকে গছৰ শিপাৰ দৰে। গতিকে তেতিয়া এই কথাটোৱে তেওঁক প্ৰকাশকেও খুব আগ্ৰহেৰে ল'লে। প্ৰকাশক খুব বিখ্যাত মানুহ আচলতে, বিভা চৌধুৰী ছাৰে কিতাপখন প্ৰকাশ কৰি উলিয়াইছিলে। তেখেতে তেতিয়া ক'লে যে এই নামটোৱে দিয়া, এই নামটোৱে ভাল হ'ব। কিন্তু প্ৰথমতে এনেকৈ দিয়া আছিলে আমাৰ পিতা মাৰাংবুৰু বুলি, কিন্তু সলনি কৰি মাৰাংবুৰু আমাৰ পিতা কৰি দিয়া গ'ল। তাৰপিছত যেতিয়া অলপ কিছু কবিতা লিখা গ'ল, তাৰপিছতো এইখন কিতাপ, এইখন কিতাপত আচলতে বহুত কবিতা দিয়াই নাই, মই খুব ছিলেক্টেড 50টা কবিতা দিছিলোঁ। তাৰ পিছৰ চোৱা যেতিয়া আকৌ কিতাপখন প্ৰকাশ হৈ যোৱাৰ পিছত অলপ মানে কবিতাবিলাক বেলেগ এটা এংগুললৈ গুচি গ'ল, কাৰণ তেতিয়া মই ধৰক অলপমান তাত্ত্বিকভাৱে পঢ়া শুনা আৰম্ভ কৰিলোঁ, বিশেষকৈ সাবল্টান হিষ্টৰিগ্ৰাফি আৰু পোষ্ট কলনিয়েল ষ্টাডিজ। তাৰ পঢ়োঁতে পঢ়োঁতে এই এই গোটেই কথাবিলাকে চাগে খুব প্ৰভাৱিত কৰিলে, আৰু এই বিষয়বিলাক নিজে নিজাববীয়াকৈ আহিছে, আৰোপিত কৰা নাই। গতিকে তেতিয়া এটা সময়ত গৈ যেতিয়া গোটেই কবিতাখিনি আকৌ একেলগ কৰিলোঁ, সেইটো আচলতে কবি এজনৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কাম। আমাৰ বহু কবিয়ে এইটো কাম কৰে যে কবিতাখিনি গোটাই লৈ সেইখিনি আকৌ ৰিৰিড কৰে, ৰিৰিড কৰে, পঢ়ে, লিখে, আকৌ নতুনকৈ লিখে। সেই তেতিয়া ইয়াত দেখিলোঁ যে এই কবিতাখিনিৰ মানে গোটেই থিমবিলাকত এটা নামেদি ধৰি ৰাখিব বা অন্য নাম নাছিলে। গতিকে সেইকাৰণে মই শেষত মানে থিয়ৰিটোৰ নাম দিয়ে কবি কিতাপখনৰ নাম দিলোঁ। বহুতে আপত্তি কৰিছিলে। আৰু এটা বস্তু মোক মানে এজন বিশিষ্ট ব্যক্তি শিকাইছিলে যে কবিতাবিলাক যেতিয়া আমি সংকলিত কৰোঁ সেইটোত মানে নিৰ্মোহ হ'ব লাগে, যে নিজৰ বুলি বা নিজে লিখিছোঁ বুলি এইটো কবিতা দিম বা এইটো কবিতা আগপিছ কৰিম এইটো নহয়। মানে এইটো ধৰক চিকিৎসক এজন, বিশেষকৈ এই যিবিলাক ছাৰ্জন, ছাৰ্জনে যেনেকৈ মানে যিকোনো মুহূৰ্তত কটা ছিঙা কৰিব পাৰে, মই ভাবোঁ যিকোনো লেখকৰ কাৰণে এইটো আটাইতকৈ টান কাম, সেই চেলেঞ্জটো। গতিকে তেতিয়া খুব কাটকুট কৰা গৈছিলে, সম্পাদনা কৰা গৈছিলে, গতিকে তাৰপিছত এই নাম দুটা তেনেকৈ আহিছে।
1: আপুনি একেবাৰে শেষত এটা বৰ ধুনীয়া শব্দ এটা ক'লে, নিৰ্মোহ হ'ব লাগে, কাটকুট কৰিব লাগে। তেনেকুৱা নিৰ্মোহতাৰ যিটো স্তৰ, সেই স্তৰটো পাৰ কৰি কাটকুট কৰি পেলাই আপুনি সুন্দৰ কৰা এটা কবিতা আমাৰ আগত পাঠ কৰি শুনাওকচোন।
0: কবিতাটোৰ নাম পানী ঘোঁৰা নিৰ্মাণ। বজাৰৰ অধিকৰ্তাসকলে আমাক পানী ঘোঁৰা নিৰ্মাণৰ নিৰ্দেশ দিলে। আমি বজাৰৰ মূৰ্তিকাৰসকলে নিৰ্ণয় ল'লোঁ, পানী ঘোঁৰা নিৰ্মাণৰ পূৰ্বে এটা জীৱন্ত ঘোঁৰাৰ প্ৰয়োজন। অনতিপলমে ঘোঁৰা এটা কিনিবলৈ আমি আন এখন বজাৰলৈ গ'লোঁ। এই উজ্জ্বল পৃথিৱীত আৰামদায়ক জীৱন কটাবলৈ সকলোকে ঘোঁৰাৰ প্ৰয়োজন। সকলোৱে সেয়ে আহি ভিৰ কৰিছিলহি বজাৰত, বজাৰৰ ঘোঁৰাশালবোৰত। ফুকাটোৰ কংকালসাৰ মানুহ কিছুমানে আমাক খেদি অহা দেখি প্ৰাণপণে দৌৰি উশাহ নসলোৱাকৈ আমি বজাৰৰ অধিকৰ্তাসকলৰ পিছফালে থিয় হ'লোগৈ। বজাৰৰ অধিকৰ্তাসকলে ঘোষণা কৰিলে, মাৰি পেলোৱা হওক বজাৰৰ সকলো জীৱন্ত ঘোঁৰাক, আমি নিৰ্মাণ কৰিম হেজাৰ হেজাৰ পানী ঘোঁৰা। মাৰি পেলোৱা হওক বজাৰৰ সকলো ভোকাতুৰক, আমি নিৰ্মাণ কৰিম মূৰ দুৱাই থকা হেজাৰ হেজাৰ মানুহ। বজাৰৰ পৰীক্ষাগাৰত বজাৰৰ পৰমুখাপেক্ষী মানুহ, আমি বজাৰৰ মূৰ্তিকাৰসকলে পানী ঘোঁৰা নিৰ্মাণত আমাৰ মন প্ৰাণ সঁপি দিলোঁ।
1: আপুনি যে আমাক ইমান সময় দিলে, ইমানখিনি সময় দিলে, আমি কথা পাতিলোঁ, তাৰ বাবে আকাশবাণী নগাঁৱৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ময়ো সমূহ শ্ৰোতা আৰু আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনালোঁ।
1: আমি নিশ্চয় আকৌ কেতিয়াবা লগ হ'ম।
0: নিশ্চয়
1: হয়, ধন্যবাদ। সাহিত্য সুবাস অনুষ্ঠানটিত এয়া আছিল কবি কমল কুমাৰ তাঁতী। শৰ্মিষ্ঠা প্ৰীতমৰ গল্প আৰু কমল কুমাৰ তাঁতীৰ কবিতাৰে আজিৰ সাহিত্য সুবাস অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। পুনৰ অহা মাহৰ প্ৰথমটো সোমবাৰে আপোনালোকৰ সৈতে লগ হ'ম কিছু নতুন সম্ভাৰেৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে।
2: সাহিত্য সুবাস শ্রোতাই ইমানপরে অনুষ্ঠানটি শুনিলে।

শ্ৰোতাসকলে, আমাৰ কেন্দ্ৰৰ হাতঘড়ী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে।

এয়া আকাশবাণী নগাঁও, আৰম্ভ কৰিছোঁ লোক সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতালৈ আগবঢ়াইছোঁ গীতামণি গোস্বামী আৰু সংগীতবৃন্দই পৰিৱেশন কৰা জেং বিহু।

0: পর্বতর কলাপাত সিরিলি সিরিলি আজই ওই ভয়ামর কলাপাত।
1: শ্রোতা, ইমান পরে আজিৰ লোক সংগীতৰ অনুষ্ঠানত গীতামণি গোস্বামী আৰু সংগীতবৃন্দই পৰিৱেশন কৰা জেং বিহু শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে সমাচাৰ সন্ধিয়া আৰু 9 বজাত নিউজ এট 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

কৰাটো অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 275 নিয়মৰ পৰিপন্থী বুলি সদনৰ দৃষ্টিগোচৰ কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। বিধানসভাৰ অধ্যক্ষই লগতে কয় যে সৰ্বদলীয় বৈঠকতে প্ৰতিটো ৰাজনৈতিক দলৰ দলপতিক এই বিষয়ে অৱগত কৰা হৈছিল। বিধানসভাৰ অধ্যক্ষৰ এই ঘোষণাৰ পাছত বিৰোধী বিধায়কসকলে সদনৰ মজিয়াত প্লে কাৰ্ড প্ৰদৰ্শনৰ লগতে শ্লোগান দিয়াৰ পৰাও বিৰত থাকে। পাছত বিধানসভাৰ অধ্যক্ষই সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ প্ৰতিবাদত ৰাজ্যৰ বিৰোধী শিবিৰে সদন ত্যাগ কৰে। স্মৰণযোগ্য যে প্ৰশ্নোত্তৰ শিতানেৰে আজিৰে পৰা আৰম্ভ হৈছে 16 অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ কাম কাজ। নিৰ্ধাৰিত সূচী অনুসৰি আজি পুৱা 9:30 বজাৰ লগে লগে আৰম্ভ হয় সদনৰ কাম কাজ। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাত বিজেপি বিধায়ক পল্লৱলোচন দাসৰ এক পৰিপূৰক প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে ৰাজ্যৰ 206খন চাহ বাগিচাৰ 28,831টা চাহ শ্ৰমিক পৰিয়ালক ইতিমধ্যে প্ৰথম পৰ্যায়ত প্ৰথমবাৰৰ বাবে ভূমিপত্ৰ প্ৰদান কৰা হৈছে। অতি কম সময়ৰ ভিতৰতে দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ 250খন চাহ বাগিচাৰ 1,14,000 চাহ শ্ৰমিক পৰিয়ালৰ মাজত ভূমিপত্ৰ বিতৰণ কৰা হ'ব। ইয়াৰ বাবে সংশ্লিষ্ট চাহ বাগিচাসমূহত অন্তিম পৰ্যায়ৰ জৰীপ চলি থকা বুলিও মন্ত্ৰীগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। লগতে বিজেপি বিধায়ক সঞ্জয় কিষাণৰ আন পৰিপূৰক প্ৰশ্নৰ উত্তৰত বৰ্তমানে ৰাজ্যত 2খন চাহ বাগিচা বন্ধ হৈ থকা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত অৱগত কৰে। ৰাজ্যৰ জনজাতীয় অধ্যুষিত অঞ্চলত বৰ্তমানেও দ্ৰুত হাৰত ধৰ্মান্তৰিতকৰণ অব্যাহত থকা বুলি সদনৰ দৃষ্টিগোচৰ কৰে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। বিজেপি বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদনৰ দৃষ্টিগোচৰ কৰি মন্ত্ৰী দৈমাৰীয়ে কয় যে অসমৰ খিলঞ্জীয়া জাতি জনজাতিসমূহৰ চহকী আৰু ঐতিহ্যবাহী সমলসমূহ বৰ্তমানেও সংৰক্ষিত হৈ আছে। এই অমূল্য সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ, সুৰক্ষা আৰু সংবৰ্ধনৰ লক্ষ্যৰে চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। অনাগত দিনতো ৰাজ্যখনত এই প্ৰক্ৰিয়া ত্বৰান্বিত কৰা হ'ব, কিয়নো ৰাজ্যৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহত বৰ্তমানেও অব্যাহত আছে ধৰ্মান্তৰিতকৰণ প্ৰক্ৰিয়া। ৰাজ্যৰ প্ৰতিটো খিলঞ্জীয়া আৰু জনজাতীয় গোষ্ঠীসমূহৰ পাৰম্পৰিক ধৰ্মীয় বিশ্বাস, মূল্যবোধ আৰু সাংস্কৃতিক ঐতিহ্য অটুট ৰখাৰ বাবেই প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে। প্ৰশ্নোত্তৰ ঘণ্টাত আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। প্ৰশ্নোত্তৰ ঘণ্টা অন্ত পৰা মাত্ৰেই অসম বিধানসভাৰ অধ্যক্ষই সদনত ঘোষণা কৰে অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন। লগতে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 9(1)ৰ অধীনত চলিত অধিৱেশনত সদন পৰিচালনাৰ বাবে সভাপতি হিচাপে জ্যেষ্ঠ বিধায়ক ভুৱন পেগু, পৃথ্বীৰাজ ৰাভা, ৰবিৰাম নাৰ্জাৰী আৰু জাকিৰ হুছেইন ছিগদাৰৰ নাম ঘোষণা কৰে। ইয়াৰ পাছতে ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে ৰাজ্যবাসীয়ে সৰ্বদিশতে জলাকলা খাবলগীয়া পৰিৱেশৰ উদ্ভৱ হোৱা বুলি সদনৰ দৃষ্টিগোচৰ কৰি সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। অনুৰূপ ধৰণে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত অভাৱনীয়ভাৱে ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে। ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত পৰ্যাপ্ত সংখ্যক শিক্ষকৰো অভাৱ, যাৰ বাবে সদনৰ সকলো কাম কাজ পৰিহাৰ কৰি ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা ৰক্ষাৰ স্বাৰ্থত সদনত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। অবৈধ নাগৰিক বিতাৰণৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ ঘটনা শেহতীয়াকৈ বৃদ্ধি পাইছে। এনেধৰণৰ ঘটনাৰ বাবে বাৰে বাৰে মানৱ অধিকাৰ উলংঘন হৈ থকা বুলি সদনৰ দৃষ্টিগোচৰ কৰি সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানে। পাছত ৰাজ্যৰ বিৰোধী শিবিৰে পৃথকে পৃথকে উত্থাপন কৰা 3টা সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে বিধানসভাৰ অধ্যক্ষই। লগতে বিৰোধী শিবিৰে উত্থাপন কৰা বিষয়সমূহ পৰৱৰ্তী সময়ত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে আলোচনা কৰাৰ থল থকা বুলিও বিধানসভাৰ অধ্যক্ষই উল্লেখ কৰে। ইপিনে শেহতীয়া নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ভুল তথ্যৰে শপতনামা দাখিল কৰা বুলি পইণ্ট অফ অৰ্ডাৰৰ জৰিয়তে সদনৰ দৃষ্টিগোচৰ কৰে বিধায়ক ভুৱন পেগুৱে। তেওঁ কয় যে শপতনামাত উল্লেখ কৰা তথ্য আৰু কিছু সময় পূৰ্বে বিধায়ক অখিল গগৈয়ে উল্লেখ কৰা তথ্যৰ মাজত বৃহৎ পাৰ্থক্য আছে, কাৰণ অখিল গগৈৰ বিৰুদ্ধে চৰকাৰী তথ্য অনুসৰি বিভিন্ন আৰক্ষী থানাত 32টা গোচৰ ৰুজু হৈ আছে, অথচ শপতনামাত এই সংখ্যা 21 বুলি উল্লেখ কৰিছিল। আৰু আজি সদনত বিধায়ক অখিল গগৈয়ে কৈছে যে তেওঁৰ বিৰুদ্ধে 165টা গোচৰ ৰুজু হৈ আছে, গতিকে বিষয়টো তদন্ত কৰি শীঘ্ৰে বিধায়ক অখিল গগৈৰ বিধায়ক পদ খাৰিজৰ ব্যৱস্থা কৰিব লাগে। উল্লেখযোগ্য যে প্ৰশ্নোত্তৰ ঘণ্টাতে এই বিষয়টো প্ৰথমে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰথমে সদনৰ দৃষ্টিগোচৰ কৰে। লগতে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ'ব বুলিও মন্ত্ৰী হাজৰিকাই সদনত উল্লেখ কৰে। কিন্তু হুলস্থূলীয়া পৰিৱেশৰ বাবে বিষয়টো নিষ্পত্তি নোহোৱাকৈ থাকি যোৱাত বিধায়ক পেগুৱে পুনৰ সদনৰ দৃষ্টিগোচৰ কৰে। পাছত বিষয়টো নিৰীক্ষণৰ সময়তে এই সন্দৰ্ভত ৰুলিং দিব বুলি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনক অৱগত কৰে। ইপিনে অতি কম সময়ৰ ভিতৰত

এখনকৈ জন্মদিন শপত উদ্যান প্ৰতিষ্ঠা কৰিব বুলি সদনত উল্লেখ কৰে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনত বিজেপি বিধায়ক মৃণাল শইকীয়াই উত্থাপন কৰা এটা বিষয়ৰ উত্তৰত এই কথা সদৰি কৰি মন্ত্ৰী বৰুৱাই কয় যে চলিত বৰ্ষৰ বন সপ্তাহৰ কাইলৈ সামৰণি পৰিব। বন সপ্তাহৰ সামৰণি উৎসৱৰ লগত সংগতি ৰাখি ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখনকৈ জন্মদিন শপত উদ্যান স্থাপনৰ পৰিকল্পনা কৰা হৈছে। সেই অনুসাৰে ৰাজ্যৰ প্ৰথমখন জন্মদিন শপত উদ্যান কাইলৈ ডিমৰীয়া বিধানসভা সমষ্টিত স্থাপন কৰা হ'ব। 16 অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আমৰি বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ হাবেতৰণ। বিধানসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স চমুকৈ NDAৰ তৰফৰ পৰা পৃথকে পৃথকে মুঠ 3খন মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ প্ৰথমখন মনোনয়ন পত্ৰৰ জৰিয়তে বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে ডাঃ হাবেতৰণক প্ৰস্তাৱক হিচাপে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু সমৰ্থক হিচাপে মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে স্বাক্ষৰ কৰে। একেদৰে দ্বিতীয়খন মনোনয়ন পত্ৰত প্ৰস্তাৱক হিচাপে অগপ বিধায়ক ডঃ তপন দাস আৰু সমৰ্থক হিচাপে ধৰ্মেশ্বৰ ৰয়ে আৰু তৃতীয়খন মনোনয়ন পত্ৰত প্ৰস্তাৱক হিচাপে মন্ত্ৰী চৰণ বৰুৱে আৰু সমৰ্থক হিচাপে BPFৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই স্বাক্ষৰ কৰে। পাছত অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে পৃথকে পৃথকে দাখিল কৰা 3খন মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰে বিধানসভাৰ অধ্যক্ষই। লগে লগে অসম বিধানসভাৰ উপাধ্যক্ষ পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় নৱগঠিত আমৰি বিধানসভা সমষ্টিৰ বিধায়ক ডঃ হাবেতৰণ। পাছত শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কসকলে নৱনিৰ্বাচিত উপাধ্যক্ষ ডঃ তেৰণক উপাধ্যক্ষৰ আসনলৈকে আগবঢ়াই নিয়ে। লগতে শাসক বিৰোধী উভয় শিবিৰৰ জ্যেষ্ঠ বিধায়কসকলে বিধানসভাৰ নৱনিৰ্বাচিত উপাধ্যক্ষ ডঃ তেৰণক উদ্দেশ্য কৰি অভিনন্দন সূচক বক্তব্য দাঙি ধৰে। 16 অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনত বিভিন্ন বিভাগৰ প্ৰতিবেদন, অধ্যাদেশ আদিৰ উপৰি দুখন সংশোধনী বিধেয়কো উত্থাপন হয়। নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে 2026 চনৰ অসম ৰাজ্যিক বিধানসভাৰ সদস্যসকলৰ অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী বিধেয়কখন মন্ত্ৰী পীযুষ হাজৰিকাই আৰু 2026 চনৰ অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়কখন বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত উত্থাপন কৰে। নিৰ্ধাৰিত সূচী অনুসৰি মৃত্যু প্ৰসংগ অন্ত পৰা মাত্ৰেই মঙলবাৰে পুৱা 9:30 বজালৈকে সদন স্থগিত ঘোষণা কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। অসম বিধানসভাত আজিৰ দিনটো শুনিলে। আমালৈ যুগুতাই পঠিয়াইছে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে।

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতি সৃষ্টি কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। AIUDFAও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ত আলোচনা পিছে পৰিও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। আজি সদনত

সংগঠিত আমৰি সমষ্টিৰ বিধায়ক ডক্টৰ হাবে তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বি পি এফ দলে ডক্টৰ তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচনৰ বাবে তিনিখন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়। গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰৰ সভাগৃহত আজি সদৌ অসম ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সোধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। তদুপৰি অহা 8 আগষ্টত আছুৰ সংবিধান গৃহীত হোৱাৰ দিনটোৰ 60 বছৰ পূৰ্তি উপলক্ষে হীৰক জয়ন্তী বৰ্ষ উদযাপন আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ছাত্ৰ সন্থাই গ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীৰ সন্দৰ্ভতো আলোচনা কৰা হয়। বৰগীতৰ বিশিষ্ট শিল্পী খনা দাস আৰু বিশিষ্ট তবলাবাদক লিখন শৰ্মালৈ 2026 বৰ্ষৰ ৰখেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা আগবঢ়োৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 8 আৰু 9 জুলাইত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। সামাজিক ন্যায় আৰু সবলীকৰণ তথা ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে কৈছে যে সমাজৰ পিছপৰা শ্ৰেণীৰ উন্নয়ন আৰু সবলীকৰণৰ ক্ষেত্ৰত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে অনাগত দিনত গুৰুত্ব সহকাৰে কাম কৰি যাব। সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণীৰ সন্মিলনৰ সহযোগত তেওঁৰ বিভাগে পিছপৰা লোকসকলৰ আৰ্থ সামাজিক সবলীকৰণৰ বাবে অধিক ফলপ্ৰসূ আৰু জনমুখী পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। আজি গুৱাহাটীৰ কমলাকান্ত বৰুৱা ভৱনত সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণীৰ সন্মিলনৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। সন্মিলনীৰ কাম কাজৰ প্ৰশংসা কৰি মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে কয় যে পিছপৰা শ্ৰেণীসমূহৰ উন্নয়ন, অধিকাৰ সুৰক্ষা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সংগঠনটোৰ দীৰ্ঘদিনীয়া অৱদান আছে। সংস্কৃত ভাষাত শপত গ্ৰহণ কৰা 17 গৰাকী বিধায়ক আৰু মন্ত্ৰীক সংস্কৃত ভাৰতী উত্তৰ অসম প্ৰান্তৰ তৰফৰ পৰা আজি সম্বৰ্ধনা জনোৱা হয়। মন্ত্ৰী বিমল বৰা, জয়ন্ত মল্লবৰুৱা, বিশ্বজিৎ দৈমাৰী আৰু নীলিমা দেৱীৰ লগতে বিধায়ক অমিয়কান্তি দাস, পৃথ্বীৰাজ ৰাভা, পৰমানন্দ ৰাজবংশী, ৰাজদীপ গোৱালা, মৃদুল কুমাৰ দত্ত, পবিত্ৰ ৰাভা, ময়ূৰ বৰগোহাঁই, মিলন দাস, বিজয় কুমাৰ গুপ্তাক সংস্কৃত ভাৰতীয়ে সম্বৰ্ধনা জনায়। অৱশ্যে সংস্কৃতত শপত গ্ৰহণ কৰা বিধায়ক সঞ্জয় কিষাণ, ভৱেশ কলিতা, ভিক্টৰ দাস আৰু কৃষ্ণ কমল তাঁতী অনুষ্ঠানত উপস্থিত নথকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকলৈ সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰা হ'ব বুলি সংস্কৃত ভাৰতীৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি স্পেইন আৰু পৰ্তুগাল মুখামুখি হ'ব। খেলখন নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বজালি জিলাৰ ভূটান্ত মহিতৰা গাঁৱৰ নিবাসী প্ৰাক্তন সৈনিক তথা বিশিষ্ট সমাজকৰ্মী টংকেশ্বৰ ঠাকুৰীয়াৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 56 বছৰ। ছাত্ৰ জীৱনত অসম আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা ঠাকুৰীয়াই পিছলৈ ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিবলৈ লৈছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান।

অনুষ্ঠানৰ প্ৰথমে আগবঢ়াইছোঁ পণ্ডিত উলহাজ বাপতে পৰিৱেশন কৰা সন্তুৰ বাদন ৰাগ ধুন মিশ্ৰা খাম্বাজ।

অনুষ্ঠানতে এবাৰ আগবঢ়াইছোঁ। ধন দুটাই কুলকাৰ্ণীয়ে পৰিৱেশন কৰা খেয়াল, ৰাগ মীৰা মালহাৰ।

শ্ৰোতা, ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাই পণ্ডিত উলহাস বাপতে পৰিৱেশন কৰা সান্তুৰ বাদন, ধানদুটাই কুলকাৰ্ণীয়ে পৰিৱেশন কৰা খেয়াল শুনিলে। FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠানৰো ইমানতে অন্ত পৰিল। পুনৰ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 এই একে বেণ্ডতে। আজিৰ অনুষ্ঠান প্ৰচাৰত কাৰ্যকক্ষৰ পৰা সহায় কৰিলে হিমাক্ষী মজুমদাৰে, আৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা সহায় কৰিলে হিম শিখৰ বৰুৱা আৰু পি কে ৰাজাই। আজিৰ অনুষ্ঠান ইমানতে সামৰি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই চিত্ৰলেখা বৰুৱাই বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।